Well, listeners can program says to be time we to get a program says to honey bop loki, sona nigam laga was to film say, Rena he tere dil me, git likhya hoise Shamir music day hoise Harish Jayaraj, aru to git loga hai program to says kuriya boi te karne, kintu humoi 10 baje 20 minute holo ke apni gan huni hobo world news, aru tar pasote 10 baje 30 minute pra ase western music program that is RJ's choice, আৰু এইটো পিছতে মই আকৌ আপুনি এখানে লগ কৰি আহিব 11:30 উইথ মোৰ হিন্দী ফিল্ম চংছ ডেট ইজ এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰাম আছে আপুনি লোকে পচন্দ কৰি হিন্দী ফিল্ম গান আপুনি গান লিখি কিনে পঠাই দিবি ফিল্ম লগা নাম ঠিক ঠাক পৰা আৰু গানা কোনটো শুনিবলৈ মন আছে টাইটেল এইটো বি ঠিক ঠাক লিখি কিনে পঠাই দিবি তিনি গা হ'লে মই আপুনি গান কাৰণে এছ এম এছ ৰিকুৱেষ্টটো আপুনি গান লগা পচন্দ গানাটো বজাই দিয়া হ'ব চ' আজি জেকব ইয়াতে কাৰণে এতিয়া কাৰণেতো ইমানে আপনি শুনাই দিয়া হ'ব আৰু এইটো গীত লগতে প্ৰগ্ৰামটো শেষ কৰি আছে তো ষ্টে ছেফ এণ্ড হেভ এ ৱণ্ডাৰফুল ডে'

0: 고래지라 올해 한 줄에요. 파르비데 기억이 반단나 반에 칼리틀라 프로피티 사이드나 근데
1: 맞아요.
0: 네처게 기냥 베네핏 그래서 이틀만 봐 위제다.
1: Exactly.
0: 자우만 해 임포턴스 나 전이 제이크다나. 밀리아지 앞니 아이셰로 만기 바 리스닝스 칸지 아루 프레쉬 쿠디셰 제니울레 디셰 댓 트리스 칸 아루 플랜 크루위 나댓 이트 윌비 홈스 포 애니멀스 니조 님 디비 마누 님 디비 옥시젠 소프 있다나 한 소프 게만 팔라 구디에세로 아차 또 아로 디스트라데로 후디오 나글렌데 엔바이런먼트 바차볼레 프로텍나 크루블레 키키 프로그램스 칸출리에스 나이티아 톱맨 이티오 퍼레로 구디비나
1: হয় নাগালেণ্ডে ফৰেষ্ট ডিপাৰ্টমেণ্ট পৰা স্কুলছ এন জি অ'ছ ভিলেজ কাউঞ্চিলছ আৰু কমিউনিটি অৰ্গেনাইজেশ্যনছ খান লগতে মিলি কিনে ট্ৰি প্লেণ্টেশ্যনছ ষ্ট্ৰাইভছ কৰি আৰু ফৰেষ্ট কনজাৰ্ভেশ্যন প্ৰগ্ৰাম ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টিভিটিজ আৰু এনভাইৰমেণ্টেল এৱেৰনেছ কেম্পেইন খান কৰি আছে আৰু আজিকালিতো ডিপাৰ্টমেণ্ট পৰা কমিউনিটিকে ৱৰ্ল্ড এনভাইৰমেণ্ট ডে কাৰণে ছেপলিংছ খান বি ডিষ্ট্ৰিবিউট কৰি আছে
0: Okay, that's very good news na. To sahina man gi man abnyan initiative le na siblings kan hule bi nya pak ku dia se kinya na environment forest kan increase kru le na to man so bi tala fight out pa na ye se kinya kan man kun na kai na na and le bi thank you so much te man inya jani ja da na abni han inya programs kan bi shi jaga de chulai tha gi ase siblings kan bi especially bhag bi kru dia se aro man listeners kan bi jodi tan na jin na thagi shible tan bi tu benefits to othaule parwa programs kan attend kri na apni han inya program chalan de da ahi na khuni na na aro apni han dia la siblings kan lu ina palish le ki man benefit na mam bhala se mam apni han inya program chulai thai to mam apni yaro distress avala se mahan itya environment de han man celebrate kuri theke to khas kuri na programs kan de noili bi ekta gore ama huli bi kodi huli bi bachan ke kinya he ka lagi mahala environment ki safe sapha aro bhal rakhi hule
1: ami kan nijor kam bara example dipo lage bachan ke littering nukribo kobo lage khas lagabo shikabo lage pani pachabole sikabo lage aro nijor ke respect kuribole shikabo lage
0: yarna to kya village te thagya women ma ki hange kinga natural resources khan ge protect krule pariu na khas koi na busti ki thagya ma ki hanna
1: community forest management de park lobo pare forest fire rukabo pare aro illegal logging report kuribo pare aro sustainable resources use promote kuribo pare
0: তো আৰু দুচৰা দে আপুনি কি সুধি হয় এইটো ইয়াং গাৰ্লছ খান আছে মাইকী হান না তো তাহান ফিউচাৰ ডে গভৰ্ণমেণ্ট চৰকাৰ লিডাৰ হ'লে পাৰিবলে কিনা হ'ব লাগে তাহান কি কৰিব লাগে আৰু কিনা হ'ব লাগে
1: হয় স্কুলছ খান দে মহান ইক' ক্লাবছ খান বি থাকে আৰু নেচাৰছ ক্লাব খান দি বি থাকে তো তাতে জইন কৰি কিনে এনভাইৰমেণ্ট এক্টিভিটিজ দে পাক ল'ব লাগে নেচাৰ বচাবলৈ আৱাজ উঠাব বিল লাগে আৰু নিজৰ একশ্যনছ পৰা দুচৰা মানুহকে বি ইনস্পায়াৰ কৰিব লাগে
0: তাহান ইনিয়া হৈছিলেতো ফিউচাৰ লিডাৰ হিনা এনভাইৰমেণ্টকে পূৰা পূৰি প্ৰটেক্ট কৰিব পাৰি যোন আচ্ছা তো মেম বেছি ইণ্টাৰেষ্টিং হ'ব আপুনি কৈ দিছে তো আপুনি লাইকো এক্সপিৰিয়েঞ্চ খান আছে নাই মহানগে লিষ্টনাৰ্ছ খানগে শ্বেয়াৰ কৰিলে মহান লিষ্টনাৰ্ছ খানগে বেছি ভালদৰে চমজাই দিছে কেনিয়া মহান মহালা এনভাইৰমেণ্টটো চাফা ৰাখিব লাগে আৰু ছিপলিংছ খান এনিয়া নিজৰ পালি কিনা নহ'লে বি চাফাহান ৰাখিছিলে বেনিফিচিয়েল আছে তো মই বি অলপ আৰু মহালা লিষ্টনাৰ্ছ খান বি জানি মন আপনিলা এক্সপিৰিয়েঞ্চ না ৱৰ্কিং ফৰেষ্ট ডিপাৰ্টমেণ্টে আপনিলা ৱৰ্কিং এইটো এক্সপিৰিয়েঞ্চ অলপ শ্বেয়াৰ কৰি দিবি না
1: Yes. Maybe the forest department de 11 years nishna kaam kuri cha ase.
0: Okay.
1: So, moi kaam kura dam de means opportunity bhi pai ase ki grassroots level maki pacha han ke aro village councils khan ke mohan milamiri karna kaam kuri ahado tarne aro dhan na tuk khan nele bhi mohan dhan lifestyle de কিনা ধান ইম্প্ৰুভ কৰিব পাৰে তো মহান বি তাতে এক্সপিৰিয়েঞ্চ কৰি না মহান বি এইটো এজিন চিনকে লাৰ্ণিং কৰি না aro mohan matat pachi kurena

চেষ্ট কুবলিটেন হৈছে এইটো কাৰণে প্ৰগ্ৰাম চেষ্টি শুনিব আপোনালোকে উদিত নাৰায়ণ আৰু কবিতা কৃষ্ণমূৰ্তি লগা বাস্তে ফিল্ম আছে ইয়াৰা দিল দ্বাৰা আৰু এইটো গীত কাৰণে লিখি কিনা পঠাই আছে নিমাদি বয় এণ্ড নিমাদি গাৰ্ল আৰু তাকে এইটো গানা মাঙি আছে চ' এইটো গানাৰ লগতে প্ৰগ্ৰামটো চেষ্ট কৰি হ'ব সময় 1 বাজি হোৱালৈকে আপুনি কাৰণ শুনি হ'ব FM ৰেইনব' ৰিলে প্ৰগ্ৰাম চ' ষ্টে টিউন থেংক ইউ চ' মাছ ফৰ টিউনিং এইটো নিচিনা আপুনি সবকে মই উইচ কৰি আছে হেভ এ ৱাণ্ডাৰফুল ডে'

0: program idu laga naam de mani ase duniya de saishi koile ajikale amikan sob idu experience kurigina ai ase climate change kwa to hawa bane potli gura ke kinika gorna duniya to effect hoi jae idu ke climate change koi thake climate change to ki karone ki pura cause kure sai kina jaisi koile to मानव पुरा ही ओलाई दिया लगा इतो तरीका एकता हो जा आमिखान इतो पृथ्वी तो इले तो पोल्यूशन पुरा बेसि मईला कर दिया से इतो लगा पोल्यूशन लगा लेवल तो आस्ते आस्ते आस्ते पुरा इतो दुनिया दे सब तो इंक्रीज कर मेन रीजन एकता आमिखान क्लाइमेट चेंज टिकिया तो इले तो इतो कितिया हवा पानी तो पुतली हो जा এইটো লগা হিচাপে ক্লাইমেট চেঞ্জটো হৈ থাকে কেতিয়াবাতো আমি কাৰণ দেখি আছে পানী পৰিয়াটো একদম চাল পৰা পুৰি থাকে আৰু কেতিয়াবা ধৰিলেতো পানী নপৰিয়াটো দুই তিনি মহিনা চাৰি মহিনা এনেকুৱা সেই অলপ অলপ পৰি কিনে কেতিয়া চাল ধৰিলে এনেকুৱা হৈ যায় এইটো চাল চাইছি কৰিলেতো এপ্ৰিল মহিনা ছেকেণ্ড উইক পৰাটো চুৰু হোৱাটো এতিয়া তাক পানী পৰিয়া ছিজনটো চুৰু হোৱাৰ নিচিনাই হৈছে তো দেখি কিনে আহিছে গেলে তো কেতিয়া পানী বেছি পৰিব এইটো লগা চাল ধৰিলে তো আমি খান ফাৰ্মাৰ্ছ খান কাৰণে বস্তি মানুহ খান কাৰণে ভিজিটেবল খা লোৱা লগা আৰু কি কি খান খেতিতে ভাল নহয় এইটো নিচিনা আৰু কেতিয়া পানী কমতি পৰিব এইটো লগা চাল দিবি খেতিটো ভাল নহয় আৰু এটাতো এনে চাল চাল দেখি আছে আলাক আলাক বীমাৰ চিমাৰ বি জানুৱাৰ দি উলিবি মানুহ দি উলিবি বেছি ওলাই থাকে এইটো বি এফেক্ট এটা ক্লাইমেট চেঞ্জ লগা দেখি আছে ক্লাইমেট চেঞ্জটো হ'লেতো চব দুনিয়াতে এইটো এফেক্ট কৰি কিনে আহি আছে
1: ইন ইণ্ডিয়া দ্য মিশ্যন লাইফ লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট এনকাৰেজেছ পিপল টু এডপ্ট এনভাইৰনমেণ্টেলি ৰেছপনচিবল হেবিটছ The mission promotes 7 key themes that can help protect our planet.
0: Ito prithibi to kinega survive koribo iso pra tai laga system ekta banai kina ase. Ito laga system follow korikina ami khan be life to jindagi to thakishi gile to ami khan pra nature to hawa pani to byan korikina কিনিকা আছে এসবের পর কিনিকা বনাই দিয়েছি এই তো লাগা সিস্টেম হিসাবতে থাকিছি বলে তো ক্লাইমেট পি চেঞ্জ নকরব আরও ফিউচার কারণে পে পৃথিবীতো পচাই কিনা রাখি থাকিব এইটো লাগা টপিক হিসাবতে এইটো সাল তো আমি খান মানি আছে তো এইটো টপিক লাগা অ্যালাইনমেন্ট তো আমি খান লাগা কান্ট্রি লাগা মিশন লাইফ করে কিনা দুই সাল তিন সাল লাগি পড়া শুরু হয়ে কিনা সব চিটিজেন পৰা কি কাম কৰিব লাগে এইটো হিচাপতে আমি খান এলাইনমেণ্ট কৰিব লাগে কৈ কিনে এইটো মানি কিনে আহি আছে এইটো মিশন লাইফ লগাটো থিম ধৰিলেতো এইটো সব চিটিজেন কাৰণে আছে ইয়াতে আমি অলপ আমি খান কি জনাই দিম বুলি মন আছে একটাটো হ'লেতো ছেভ এনাৰ্জি এনাৰ্জি বজাই কিনে ৰাখিব লাগে এক্সাম্পল আমি খান কেতিয়া নালাগে লাইট খান অফ কৰি কিনে ৰাখিব লাগে এল ই ডি বাল্ব জ্বলাইছে গ'লেতো এনাৰ্জিটো বচাই কিনে ৰাখি থাকে আৰু আমি খান নাজানিয়া টাইমতে আৰু নালাগিয়া টাইমতেতো এইটো একদম লোকচান কৰিবলৈ নাতিব লাগে আৰু এনাৰ্জি ইফিচিয়েণ্ট এপ্লায়েঞ্চেছ এইটো খান সেই জ্বলাব লাগে নাম্বাৰ টুটো হ'লেতো পানীটো বেছি ইম্পৰ্টেণ্ট আছে আমি খান লগা জিন্দাগীতে পানী নাথাকিলেতো ছাৰ্ভাইভ কৰিবলৈ বেছি দিগদাৰ আছে তো পানীটো হ'লেতো ছেভ কৰি কিনে ৰাখিবি থাৰ্ড ৱালাটো হ'লেতো চে ন' টু ছিংগল ইউজ প্লাষ্টিক প্লাষ্টিক খান পৃথিৱী এইটো ধুনীয়া বেছি মইলা কৰি দি থাকে আমি খান চব দেখি আছে আমি খান চব জানি আছে এইটো কাৰণে আমি খান এইটো মিছামিচিতে এনে খুচি খুচি হৈ কিনে প্লাষ্টিকটো নেপেলাব লাগে প্লাষ্টিকটো জ্বলাইছে বুলিতো জ্বলাই দিয়া লগা এইটো লগা কনচিকুৱেঞ্চ তো এয়াৰ পলিউশ্যন আৰু কেতিয়া প্লাষ্টিক জ্বলাব এইটোৰ পৰা পয়জন নিচিনা ওলাই থাকে আমি খান সেইটো বেছি গোন্ধাই থাকিলে সদায় গোন্ধাই থাকিলে আমি খান কিছুমান কিছুমান বীমাৰ চিমাৰ

0: Well, my dear friends, I'm going to go to the next caller. Hello? Hello?
1: Hello, sir. Good evening.
0: Hello, good evening. Sunita Basumatri?
1: Yes, sir.
0: Achha, program ni swagat kori ase Sunita. Aro aji din kininga thakise kobo?
1: Kal din chhe sir.
0: Aji korom thakise na, dhanda thakise na kininga thakise?
1: Garam din thakise sir, sister ami kin mar chula de nai
0: thoba. Achha, thik ase. Aro kobo aji kon to gate hunibo mon jay ase?
1: Kahini kin ase?
0: Payal.
1: Aho?
0: More sai ase. Payal, moi dikhe ase. Payal to nai na ke amilga music bank te.
1: Ebon sai sir.
0: Moi sai ase payal nai. I'm sorry. Janwar ase kundu wala git janwar bra mosam ki tara moi ate koi is de apni ke janwar laga title of the songs kande आँखों आँखों में देखो आप तो मेरे मोहब्बत तुमसे अच्छा लाल अच्छा पुराना आसे ना अच्छा ठीक है सर मोए साय से तो नूतन वाला जानवर फिल्म ठीक है सर मौसम अपने अच्छा ठीक है सरो কোন কোন গীত টিকেট কৰি দিব মন আছে আচ্ছা আৰু সুনিতা পাশমাত্ৰী আপুনি মেছেজ পঠা টাইম দে আৰু আপুনি ৰিকুৱেষ্ট মেছেজ পঠা টাইম দে আপুনি টাইটল অফ দ্য সং লিখা টাইম দে অলপ মতলব ঠিক পৰা নালিখে মানে আপুনি এইটো ৰাইট টাইটল অফ দ্য সং নাপঠা এইটো কাৰণে আমি কাৰণে আপুনি কোনোবালা গীত ৰিকুৱেষ্ট কৰিছে নাজানে এইটো কাৰণে নেক্সট টাইম ভাল পৰা চাই কিনা লিখি দিব কৈ দিছে ঠিক আছে থেংক ইউ চ' মাছ সুনিতা পাশমাত্ৰী আপুনি লগতে কথা পাতিছে ভাল লাগিছে এতিয়া শুনিব দেই আপুনি ৰিকুৱেষ্ট কৰিলে তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি খালনা গাঁৱৰ ৰেগুলাৰ লিষ্টনাৰ সুনিতা পাশমাত্ৰী থাকি আছে তাই

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি গানে পূৰ্বতাৰ বাণী আকাশবাণী শ্বিলংবাৰ ৰিলে কৰি শুনি থাকিছে। এতিয়া 10 বাজি হোৱাৰ লগে লগে আমাৰ ৰাত লগা ট্ৰান্সমিশ্যন মানে বন্ধ কৰি দি আছে। আহাকালি পূজোৰ 6 বাজে হ'লে FM ফ্ৰিকুৱেঞ্চি 103 MHz-তে আহাকালি আমাৰ পূজোৰ লগা ট্ৰান্সমিশ্যন খুলি দিয়া হ'ব। গুড নাইট, টেক কেয়াৰ।